0: এবং খারিফ দুই অর্থাৎ বর্ষাকাল। তবে শীতকালীন শাকসবজির মধ্যে বাহারি এবং রকমারি বৈচিত্র্য একটু বেশি। শুধুমাত্র শীতকালে উৎপাদিত হয় এমন ফসলগুলোর মধ্যে রয়েছে টমেটো, শীত লাউ, ফুলকপি, বাঁধাকপি, গাজর, শিম, মূলা, ব্রোকলি, বটিশাক, ওলকপি, শালগম, বেগুন, গোলালু ইত্যাদি প্রধান। অপরদিকে শুধুমাত্র গ্রীষ্ম এবং বর্ষাকালে উৎপাদিত হয় এমন ফসলের মধ্যে রয়েছে বিভিন্ন শালগম, বেগুন, বিভিন্ন ধরনের কচু, ওলকচু, ঝিঙ্গা, চিচিঙ্গা, কাকরোল, পটল, করলা, মিষ্টি কুমড়ো, চাল কুমড়ো ইত্যাদি প্রধান। সবজি ফসল উৎপাদন অন্যান্য ফসলের মতো নয়। সবজি ফসল উৎপাদনের জন্য বিশেষ ধরনের যত্নের প্রয়োজন হয়, আর বৈজ্ঞানিক পদ্ধতিতে আবাদ করতে গেলে অল্প পরিমাণ জায়গায় অধিক পরিমাণে ফসল ফলিয়ে লাভবান হওয়া সম্ভব। সবজি আবাদেও বাড়ির আঙিনায় অথবা অপেক্ষাকৃত উঁচু জায়গা বেছে নিতে হবে। সেখানে ভালোভাবে চাষ, মই দিয়ে জমির মাটি জো অবস্থায় ঝুরঝুরে করে সেখানে এক মিটার প্রশস্ত এবং প্রয়োজন মতো জমির আকার আকৃতির সাথে সঙ্গতি রেখে লম্বা বেড তৈরি করে নিতে হবে। এভাবে বেড তৈরির একটি বিশেষত্ব হল শাকসবজি চাষাবাদ অন্য সাধারণ ফসল আবাদের চেয়ে একটু ভিন্ন। এর জন্য প্রয়োজন হয় বাড়তি সতর্কতা এবং যত্নের। শাকসবজির চাষাবাদে যেমন শুষ্ক মৌসুমে সেচের চাহিদা থাকে, অপরদিকে বর্ষাকালে অতিরিক্ত বৃষ্টির জল বের করে দেওয়ার ব্যবস্থাও প্রয়োজন হয়। সেজন্যই বেড তৈরি করে মাটি কিছুটা উঁচু করা হয়, সেখানে আবার নালা তৈরি করে নিষ্কাশনের ব্যবস্থাও রাখা হয়। পেঁপে, কাঁচকলা এ জাতীয় সবজি বসতবাড়ির আঙিনায় রাস্তা বা পুকুরের ধারে সহজেই চাষ করা যায়। লাল শাক, ডাঁটা শাক, পাট শাক, মূলা শাক, গাজর, শালগম ইত্যাদি সবজি তৈরিকৃত বেডে ছিটিয়ে বীজ বুনে দিলেই ভালো ফলন পাওয়া যায়। তাছাড়া টমেটো, বেগুন, ফুলকপি, বাঁধাকপি, ঢ্যাঁড়স, কচু, ওলকচু ইত্যাদি সবজি এক মিটারের বেডে দুই সারি করে নির্ধারিত দূরত্বে চারা লাগিয়ে আবাদ করলে ভালো ফলন পাওয়া যায়। বিনা আবাদেই এসব সবজি চাষ করা যেতে পারে, সেজন্য বন্যা পরবর্তীতে পুনর্বাসনের সময় বিনা চাষে এসব আবাদের পরামর্শ দেওয়া হয়ে থাকে। সম্পূর্ণ জৈবভাবে এসব সবজি ফসল উৎপাদন সম্ভব। আবাদের পূর্বে সামান্য পরিমাণ প্রয়োজনীয় রাসায়নিক সার ব্যবহার করে বাকি।
1: এতক্ষণ শুনলিং চাষের কথা আকাশবাণী আগরতলা দিল্লি কেন্দ্র থেকে প্রচারিত হিন্দি সংবাদ আর কিছুক্ষণ।
2: নমস্কার, আকাশবাণী সমাচার কে সাথ মে কনকলতা। स्वास्थ्य और परिवार कल्याण राज्य मंत्री अनुप्रिया पटेल ने कहा है कि बाजार में आने वाली या इस्तेमाल होने वाली दवाओं के दुष्प्रभावों और प्रतिकूल प्रतिक्रियाओं की निगरानी, मूल्यांकन और रोकथाम में भारत की यात्रा आत्मनिर्भरता का एक उल्लेखनीय उदाहरण है। नई दिल्ली में नेशनल फॉर्मुलरी ऑफ इंडिया के 7वें संस्करण को जारी करते हुए उन्होंने ये बात कही। सुश्री पटेल ने बताया कि देश में दवाओं के दुष्प्रभावों और प्रतिकूल प्रतिक्रियाओं की निगरानी के लिए फिलहाल 1100 से अधिक केंद्र कार्यरत हैं और सरकार का उद्देश्य इनकी संख्या प्राथमिक स्वास्थ्य इकाइयों के स्तर तक ले जाने का है। सुश्री पटेल ने कहा कि विश्व स्वास्थ्य संगठन को ये जानकारी देने की सूची में भारत 8वें स्थान पर पहुंच गया है।
3: इंडिया टुडे हैज रिजन फ्रॉम द
4: भारत आज WHO के डेटाबेस में दवा सुरक्षा संबंधी जानकारी साझा करने में दुनिया में 8वें स्थान पर है, जबकि 2009 से 2014 के बीच वे 123वें स्थान पर था। दुनिया के करीब 25 देश भारतीय फार्माकोपिया को मान्यता देते हैं और स्वीकार करते हैं।
3: विच रिकग्नाइज एंड एक्सेप्ट द इंडियन फार्माकोपिया।
2: भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष नितिन नबीन उत्तर प्रदेश के 2 दिन के दौरे पर आज मेरठ पहुंचे। श्री नबीन आगामी विधानसभा चुनावों की तैयारियों को लेकर मेरठ और सहारनपुर के दौरे पर हैं। राष्ट्रीय अध्यक्ष बनने के बाद श्री नबीन का पश्चिमी उत्तर प्रदेश का यह पहला दौरा है। इस दौरान उन्होंने बूथ, शक्ति केंद्र, मंडल और जिला स्तर तक संगठन की तैयारियों की समीक्षा की और कार्यकर्ताओं से सीधे संवाद किया। श्री नबीन ने सुभारती विश्वविद्यालय में आयोजित युवा संवाद में छात्र छात्राओं से बातचीत की। सर्वोच्च न्यायालय ने देश भर में आवारा पशुओं के लिए आश्रय स्थल बनाने के निर्देश के खिलाफ दायर भारतीय राष्ट्रीय राजमार्ग प्राधिकरण की याचिका पर सुनवाई के लिए विशेष पीठ गठित करने पर सहमति व्यक्त की है। भारतीय राष्ट्रीय राजमार्ग